0: तक बढ़ाने के साझा लक्ष्य की पुष्टि की। सीबीआई ने नीट यूजी 2026 परीक्षा के प्रश्न पत्र लीक मामले में दो और आरोपियों को गिरफ्तार किया। अमेरिकी सेनेटर लिंडसे ग्राहम ने अमेरिका ईरान वार्ता में संभावित मध्यस्थ के रूप में पाकिस्तान की भूमिका की विश्वसनीयता पर सवाल उठाया। इसके साथ ही दोपहर समाचार का ये अंक समाप्त हुआ। नमस्कार।
1: आकाशवाणी शिलचर, एकटी घोषणा। স্বাস্থ্য সচেতনতার নতুন উদ্যোগ নিয়ে আকাশবাণী শিলচরে শুরু হতে চলেছে একটি ফোন ইন অনুষ্ঠান ডাক্তারের দরবারে। এতে থাকবেন বিভিন্ন বিষয়ে বিশেষজ্ঞ ডাক্তাররা। আগামী 6 জুন শনিবার বেলা 10টা থেকে 11টা পর্যন্ত আমাদের স্টুডিওতে উপস্থিত থাকবেন বিশিষ্ট মেডিসিন বিশেষজ্ঞ ডাক্তার ভাস্কর কান্তিনাথ। উচ্চ রক্তচাপ সম্বন্ধীয় যে কোনো প্রশ্নের সরাসরি উত্তর পেতে ফোন করুন 262779 এ নম্বরে। ঘোষণাটি শুনলেন। এখন নজরুল গীতি শুনবেন সুস্মিতা গোস্বামীর পরিবেশনায়।

0: আৰু দেহেৰ যা যায় মাখন যায় কিলো হাৰ্ট যা আৰু দেহে এফ এম নিহেৰ যা আছি মাগনি পইণ্ট মাকটা মেগা হাৰ্ট যা দিনে বুবাৰী বাইন মেহবদানী চানখনচনি ইংৰাজী মেটাই মাইথিনি ৰিজিংগিনী মাইটাই খণ্ড দিনে জিনি ডিমাচা প্ৰগ্ৰাম হা খানাৰী নাং গিব্ৰিং গঠাবনি প্ৰগ্ৰাম অদেহে নালাইলাইনি চাইচিনি গ্ৰাও জমা টুস্কাং টুহা খানালাই নাং গিব্ৰিং গঠাবনি প্ৰগ্ৰাম এবহা দিনী খনপুৰ সাধনা সংঘ ক্লাব সালাইয়াবাকে খানালাইনা
1: খনপুৰ সাধনা সংঘ সালাইয়াবা

0: 아장이 뭐하 키미 겁라이두나?
1: 키미? 이 겁라이두?
2: 눈브레미 티바.
1: 앙?
0: 미 하이스쿨 니 프랑 파이발라미야 슈무자바 부케티켈라.
3: 스쿨 니 프랑 파이발라미장?
1: 오, 와쇼가 와쇼가. 미 앙, 베리바 두카나 동크레바니세?
3: 스마디 잡아다.
1: 뭐하 사자로다? 라마하 캄드로다다? 타올라바?
3: 우프, 아마이 샤이 샤이 모솔 그라우 달랄라.
1: 앙라 킨카. Angla kinka, langhi doctor ne phnuba de, doctor thiba, bohoha, khirmi rawbani se jabane, kidi jibangbani.
2: Ole jarar bo nuwa thiya base.
0: Ajang mana bala, ang de khana dada miya hanin thima bowa.
3: Kidi daji sigo.
1: Kidi jiba hamia, ajang.
3: Amai, dalan la, eke bare gini jangni, mosol se slam dada thiba.
0: Labu, amai, ajang ne dari si ang jilanang, ning danang ham dada jido ajang.
3: Naila, amai, bunchine dari sila. আনি ফান্টা কেনিং সেরা রাগি নিজাং জিলা খাকো
4: জিলা ঠিং খিরমি দং হাদে গিজি জিবা হামিয়া গো
2: নে সুপ্রিয় আনি জিবলে আহা
1: থবা আজাং
0: জিং জিবা হা দালি বিদাও
3: জি হামসি নিশি গবা খনিয়া খালা সুমুতি দো

0: রেশন পরিবহন এবং হ্যান্ডলিংয়ের জন্য সহায়তা প্রকল্প সার্থক পিডিএসের দ্বিতীয় পর্যায়ে চালু রাখার সংস্থান রয়েছে। নতুন দিল্লিতে আজ সংবাদ মাধ্যমের কাছে তথ্য ও সম্প্রচার মন্ত্রী অশ্বিনী বৈষ্ণব বলেন, এই প্রকল্পটি বিভিন্ন রাজ্যের মধ্যে খাদ্যশস্য পরিবহনের জন্য সংশ্লিষ্ট সংস্থাগুলিকে সাহায্য করবে।
1: सार्थक पीडीएस स्कीम करीब 25,000 करोड़ का ये प्रोग्राम है। इस प्रोग्राम में तीन बड़े सुधार आज अप्रूव हुए हैं। सबसे पहला जो राज्य सरकारों के एजेंसीज राज्य में एक जो एफसीआई का बड़ा गोडाउन होता है वहां से डिफरेंट डिस्ट्रिक्ट्स में डिविजन्स में फेयर प्राइस शॉप तक पहुंचाने